0: ਮੰਤਰੀ ਜੋਤੀ ਆਦਿਤ ਸਿੰਧੀਆ ਨੇ ਅੱਜ 17ਵੀਂ ਸਦੀ ਕੇ ਕਵੀ ਸੰਤ ਮਕੂਲ ਦਾਸ ਮਹਾਰਾਜ ਕੀ ਸਮ੍ਰਿਤੀ ਮੇ ਭਾਰਤ ਸਰਕਾਰ ਕੇ ਡਾਕ ਵਿਭਾਗ ਦੁਆਰਾ ਜਾਰੀ ਸਮਾਰਕ ਡਾਕ ਟਿਕਟ ਕਾ ਵਿਮੋਚਨ ਕੀਆ। ਸ਼੍ਰੀ ਸਿੰਧੀਆ ਨੇ ਸੰਤ ਮਲੂਕ ਦਾਸ ਕੋ ਅਧਿਆਤਮਿਕ ਸ਼ਕਤੀ ਕਾ ਵਾਹਕ ਬਤਾਇਆ ਔਰ ਦੇਸ਼ ਮੇ ਮੁਸ਼ਕਿਲ ਦੌਰ ਮੇ ਵੀ ਸਨਾਤਨ ਧਰਮ ਕੀ ਮੂਲ ਭਾਵਨਾ ਕੋ ਬਣਾਏ ਰੱਖਣੇ ਮੇ ਉਨਕੇ ਯੋਗਦਾਨ ਕੋ ਯਾਦ ਕੀਆ। उन्होंने कहा कि आज भारत जिस आत्मविश्वास के साथ आगे बढ़ रहा है उसके पीछे केवल आर्थिक विकास नहीं बल्कि गहरा सांस्कृतिक आत्मविश्वास भी है जो दूसरे देशों से उसे अलग बनाता है। दूसरे टी20 क्रिकेट मुकाबले में भारत ने अफगानिस्तान को 7 विकेट से हरा दिया है। पहले बल्लेबाजी करते हुए अफगानिस्तान ने भारत को 160 रन का लक्ष्य दिया था। जवाब में भारत ने 14 ओवर और 5 गेंद में 3 विकेट खोकर 163 रन बनाकर मैच जीत लिया। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: ହିନ୍ଦୀରେ ସମ୍ବାଦର ଲେଖରି ପ୍ରଚାର କଲୁ ଆକାଶବାଣୀ ଦିଲ୍ଲୀରୁ। ଆକାଶବାଣୀ ବାରିପଦା ଷ୍ଟୁଡ଼ିଓ ଘଡ଼ିରେ ସମୟ ବର୍ତ୍ତମାନ ରାତି 11:05। ଶ୍ରୋତାବନ୍ଧୁ ଶୁଣନ୍ତୁ ଆଗାମୀକାଲି ଆମ କେନ୍ଦ୍ରରୁ ପ୍ରଚାର ହେବାକୁ ଥିବା କେତୋଟି କାର୍ଯ୍ୟକ୍ରମ ସମ୍ପର୍କରେ ସୂଚନା। ଆସନ୍ତାକାଲି ସକାଳ 6:05 ଶୁଣିପାରିବେ ଭକ୍ତିଗୀତର କାର୍ଯ୍ୟକ୍ରମ ବନ୍ଦନା। ସକାଳ 7:00 ଆମ କେନ୍ଦ୍ରରୁ ପ୍ରଚାର ହେବାକୁ ଥିବା କାର୍ଯ୍ୟକ୍ରମ ସମ୍ପର୍କରେ ସୂଚନା। ସାନ୍ତାଳି ଆଖଡ଼ା ଶୁଣିପାରିବେ ସକାଳ 7:25। ହେଲୋ ବାରିପଦା କାର୍ଯ୍ୟକ୍ରମ ଶୁଣିପାରିବେ ସକାଳ 8:15। ଦିନ 12:00 କାର୍ଯ୍ୟକ୍ରମ ଲୋକଗୀତ। ସନ୍ଧ୍ୟା 6:05 ଶୁଣିପାରିବେ କାର୍ଯ୍ୟକ୍ରମ ଭକ୍ତିଗୀତ। ରାତି 7:00 ରହିଛି ଆଦିବାସୀ ସଙ୍ଗୀତର କାର୍ଯ୍ୟକ୍ରମ। ଚାଷୀ ଭାଇମାନଙ୍କ ନିମନ୍ତେ କାର୍ଯ୍ୟକ୍ରମ ଚାଷବାସ ପ୍ରଚାରିତ ହେବ ରାତି 7:30। ଶ୍ରୋତାବନ୍ଧୁ ଶୁଣିଲେ ଆଗାମୀକାଲି ଆମ କେନ୍ଦ୍ରରୁ ପ୍ରଚାର ହେବାକୁ ଥିବା କେତୋଟି କାର୍ଯ୍ୟକ୍ରମ ସମ୍ପର୍କରେ ସୂଚନା। ଏଥିସହିତ ଶେଷ କରୁଛୁ ଆଜିର ଏହି ଅଧିବେଶନ। ପୁଣି ଥରେ ଆପଣମାନଙ୍କୁ ବିବାଦନ ଜଣାଇବୁ ଆଗାମୀକାଲି ପ୍ରାତଃ 5:53। ସେତେବେଳ ପର୍ଯ୍ୟନ୍ତ ବିଦାୟ ନେଉଛୁ। ଜୟ ହିନ୍ଦ୍।